0: 이제 모르지.
1: 에? 꼬다!
0: 너만 맞다! 잠을 깜짝 놀라! 자, 해를 짜더니, 나도 깜짝 놀라!
1: 이래, 저기 이래. 으쌰! 아마 시껍지, 우! 이래, 머리.
0: 목! 죽겠나! 막다, 강도를 가락거리지, 또 맞히시다! 낙골 가래. 낙골로 막다한테 빨라를 못해.
1: 나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나나 মরে যাব। ও বাঘটা সত্যি গিয়ে আমাদের উপর হামলা করবে, আমি বাঁচবো না।
2: সারা মাথানটা কিরকম সাংঘাতিক ভাবে ঘুরছিল, তোমাকে চাপটে ধরেছে, আমি অতি কষ্টে ভায়া করতে পেরেছি। ভাগ্যিস প্রথম গুলি থেকে কাজ হয়েছে, নইলে বাঘটা আমাদের তিনজনকে আজকে সাবার করে ফেলেছিল। আর
3: ব্যাটা ফুটপেন থেকে না মাছানে বেঁধে ঝুলিয়ে দাও, ওকে বাঘেই খাক, এটি হচ্ছে উপযুক্ত শাস্তি, বুঝেছো
1: ভাই খা সাহেব? সে হচ্ছে গিয়ে তোমাদের পায়ে পড়ি, আমাকে ফেলে দেও না, মাফ করো ভাই, সে হচ্ছে গিয়ে আর কোনদিন শিকারে বেরোবো না, এই কান বুলছি আগে ঘর দিচ্ছি, আমাকে ফেলে দেও না, কখনো শিকার কর।